রাজি এগুলি চিঠি মিস কিডনা বা সোমদাত ক্যারল জ্যোতিরানীতে গুরমুত মানে পেছিয়ে লুধিয়ানা তো মহল্লা ফতেহগড় তো বিনোদপুরি ভিপি অশোক সুশীল ভিকে কৈলাশ তে পুরা পুরি পরিবার মন্ডি হয়ে জিলা মলোড় তো মহেশ গর্গ সুষমা গর্গ জশন গর্গ তে লিখতে নেই কোই ভি পঞ্জাবী গীত সাড়ে লি জরুর পেশ কর দিও বিলকুল জি তোমাদের অসি পেশ কর রে হ্যাঁ চিঠিয়াঁ তোমাদিয়াঁ পৌঁছিয়া হইয়াঁ নে কুছ ਪ੍ਰੋਬਲਮ ਕਰਕੇ ਕੋਈ ਗੱਲ ਨਹੀਂ ਗੀਤ ਦਾ ਐਂਟਰਟੇਨਮੈਂਟ ਦਾ ਜ਼ਿੰਮਾ ਤੁਸੀਂ ਮੈਨੂੰ ਦਿੱਤਾ ਹੈ ਬੈਕ ਟੂ ਬੈਕ ਗੀਤ ਤੁਹਾਡੇ ਲਈ ਪੰਜਾਬੀ ਪ੍ਰੋਗਰਾਮ ਦੇ ਵਿੱਚ ਸ਼ਾਮਿਲ ਕੀਤੇ ਹੋਏ ਨੇ ਬਹੁਤ ਸਾਰੀਆਂ ਚਿੱਠੀਆਂ ਦੇ ਨਾਲ ਬਹੁਤ ਸਾਰੇ ਮੈਸੇਜ ਦੇ ਨਾਲ